0: गिलास तुम कुफा भी
1: उठाऊं बोला तेरे मिशी बना दिले आज अच्छा तो नगमा राम बाप के पास जो योम दे कुल कुल बोला भी तेरे लोग ये तो उस जाने नाम ने रखे चाइना कुछ तो कुनी सिना फना बार ना क्यों बना रखे चाइना ली बे जान रखे ना ये सिन फान सुन और मना रख जान को योम दे चपना ना नासा कुम बोला बी Izan bola tiara ka ini jadi tarik be, bola tarik bencik. Tadi ratus misi bola bencik nasa dia. Waktu bola sarcat ada pasal.
2: Sarcat be yang dia konjan waktu yang naik ramah be. Pun tona nasa, makalah sama macam kecil sepanu tu sama misi jauh ke atas tu.
3: Ini sepanu sini tu mana kan siaran lu. Mandusi madakaya fa yo andala pamson madakasiara fam tileretna corona hipisti de otsin saira kirana daoni vaoka misavatra tsara tokony fivizana zany de ny fijerena madinika sy yo amin'ny asa tokony mba omena asa ny tsy manana asa amin'izay mba mandroso rosy tokoa madagasikara rehefa manana asa daholo zany ny olona rehetra eto madagasikara dia mba mety ampandrosan'ny madagasikara kokoa zay
4: de zao raha ny tena marina anao mbola voa atenatenana za tombatonga zay de eo amin'resaka manjaka loatra le kolikoly ohatra ka tsara tatana alala sy tatana kosa moa ve jetzavy any leky sisy tokony asaraina angama zao no abebe koa de tsisy avatra fanafanana kolikoly anao zavatra lehibenyiny tokony masony fanjakana fananana azy aloha de tsy misy avatra ny aza mampiroborobo ny asa vahiny angah zany isan'ny malagasy zay aloha mba iova fenitra amin'izay a mamalagasy satria efa ela no jarina zany le malagasy totsaina milo vaina ka karaha sy lohany totsaina syny famarinana ne zaky mitorany fanjakana ve manao izy tena manao vitilafanjakana fa saingy sonjoray losatsy mety misy an'zay lo zay mararafoanao
0: saotra tompoko lahy saotra tompoko vavy